0: समाने मकर मांगू जा माने मैट
1: गाय
0: चला गरो मुख मायले बरिसो हिमबो थांनाया लगि सरिवो माया मदनबा साबले सबासाखा बखानदा खाबो खाबासा फाबो फानबासा नमसे नायो यांदे दनबा
1: जाता
0: বলে পঞ্চ ভাই খরাই জাগান গাফর বুড়ি তাই সাহ করবো কা আপনার বুড়ি দাসি করিসা
1: এখন সমাজ তো লাচি কিরে খাইতেছিলাম মানুষ দেখ কাইসা কক
0: দিকালে কাপাংলে খিতার পাইজি ও দাদিক পথর গুদুমলে দাসগ গুজুমলে ছাগল দে ফান খর।